0: শুনছো ক্যাফে কলকাতা,
1: ক্যাফে কলকাতা
0: 107 FM রেইনবোতে, ক্যাফে কলকাতা,
1: ক্যাফে কলকাতা।
2: हर परिवार को घर में बिजली बनाकर वही बिजली बेचकर कमाई का एक और सा